মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি কাৰণ জবি আজিলৈকে প্লে'লিষ্ট শুনি কিনা এনজয় কৰি থাকিব বুলি মই পূৰা উমিদ কৰি আছে। আৰু এইটো উমিদ লগতে ইয়াতে লাষ্ট গীতহে আমি কাৰণ শুনি কিনা এইটো প্ৰগ্ৰাম শেষ কৰি দিয়া হ'ব। এইটো প্ৰগ্ৰাম মানে এইটো গীত বেছি আপুনি কাৰণ শুনি হ'ব 10:20 ৱৰ্ল্ড নিউজ দিল্লী পৰা ৰিলে কৰি দিয়া। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, শুনিবি ইয়াতে এ আৰ ৰেমান শ্ৰীনিবাস কোৱা গীত আৰু খৰেচ, ফিল্ম আছে লাকান ব্ৰাহে, আমি কাৰণ জবি শুনি হ'ব। আৰু ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি কাৰণ জবি জানি আছে আমি সব লগা কোঅপারেশন বাড়ি আমি খান লাগা কাম কামিয়াব হয়ে কিনা যা লাগা আমি সবই জানি আছে। টুগেদার ওয়ার্কার্স এচিভ এক্সট্রাঅর্ডিনারি থিংস। তো আমি খান সবই নিচিনা মিলামিলি করে কিনা আমি খান লাগা কাম করে কিনা থাকিব আর ইতালকা স্পিরিট লই কিনা আজি কি কি কাম করে আছে এটু খান সবই করে কিনা থাকিব। দো হ্যাভ এ গ্রেট আওয়ার্স এহেড মাই ডিয়ার ফ্রেন্ডস। আর আপনি খান সবই একৰ বাজে আঠা দে আৰু বি একটা লাইভ ফোন ইন প্ৰগ্ৰাম দে আপুনি চবি হিচা ল'বলৈ কাৰণে আপুনি চবকে কৈ দি আছে থেংক ইউ চ' মাছ, হেভ এ গ্ৰেট আৱাৰ্ছ এহেড মাই ডিয়াৰ ফ্ৰেণ্ডছ।

0: হাম তোমারে সালাম,
1: হাম তোমারে সালাম,
0: হাম তোমারে সালামৰ গানটো হৈছে টাইটেলছন গানটো শুনিব অনুৰাধ পৰোৱাল কুমাৰ চানু
1: অনুপ
0: কুমাৰ ডাঙৰীয়া শুনিব অসম ৰাজ্য চিভিল জেলাৰ পৰা ডাইকেন মুণ্ডা, অমল বসুমতাৰী, অবিনাশ তেলী, আশুতোষ জগন্নাথ, ৰাকেশ শুনিব ভগৱান সিং শৰ্মাৰ শুনিব সংগীতা এতিয়া মুহূৰ্তত যে অকল শ্ৰোতাবন্ধু আকাশবাণী কৰিবা শুনিছে সকলো লৈ শুনিব
1: প্ৰমোদজিৎ চক্ৰৱৰ্তী তাই ৰিকুৱেষ্ট কৰা গীত শুনিব হলি বিটো নোহাতাম দে আজি লগা লাষ্ট ৰিয়েল টাইম ট্ৰাফিক আপডেটছ ইয়াতে জনাই দি আছে মহংগোলাৰ পৰা পি এইচ কিউ জাংচন দিয়ে লগা মডাৰেট ট্ৰাফিক থাকি আছে পি এইচ কিউ জাংচন পৰা মহংগোলা দিয়ে আহিয়া লগা লাইট ট্ৰাফিক থাকি আছে এইটো লগা অল্টাৰনেট ৰুথ এটা থাকি আছে অল্ড মিনিষ্টাৰ্ছ হিল জে কলনি পি এইচ কিউ জাংচন পৰা মেজৰ জাংচন দিয়ে যা লগা মডাৰেট ট্ৰাফিক থাকি আছে মেজৰ জাংচন পৰা বি এইচ কিউ জাংচন দিয়ে উঠিয়া লগা লাইট ট্ৰাফিক থাকি আছে আপুনি খান অল্টাৰনেট ৰুথ ল'ব মন আছে বোলে পাৰামেডিকেল মডেল আই জি আৰু লেডি মাইলছ ৰোড থাকি আছে ডিছবিকেট পৰা ৰাজু পইণ্টে যা লগা মডেৰেট ট্ৰাফিক থাকি আছে ৰাজু পইণ্ট পৰা ডিছবিকেটে আহিয়া লগা লাইট ট্ৰাফিক থাকি আছে এইটো লগা তিনিটা অল্টাৰনেট ৰুথ থাকি আছে ডিছবিকেট ৰাজু পইণ্ট বক্স কাটিং এনে চেকে চেঞ্চেছ পইণ্ট আৰু ফুলবাৰী খুজুতে লোকেল ক্ৰাউন আৰু ৰাজু পইণ্ট ৰাজু পইণ্ট পৰা চেঞ্চেছ পইণ্ট দি যা লগা আৰু অহা লগা দুইটা বি লাইট ট্ৰাফিক থাকি আছে হাইস্কুল জাংচন পৰা চেঞ্চেছ পইণ্ট দি যা লগা হেভি ট্ৰাফিক থাকি আছে চেঞ্চেছ পইণ্ট পৰা হাইস্কুল জাংচন দি যা লগা লাইট ট্ৰাফিক থাকি আছে এইটো লগা যদি আপুনি খান অল্টাৰনেট ৰুথ ল'ব মন আছে বোলে বেলিক ৰহাম ৰোড ডি পি এছ থাকি আছে আৰু হাইস্কুল জাংচন ডি মডেল ৰোড থাকি আছে এনে চেগে জাংচন পৰা চেঞ্চেছ পইণ্ট দি যা আৰু হাতী দাবি লাইট ট্ৰাফিক থাকি আছে তো মাই ডিয়ার ফ্রেন্ডস এইটুই থাকছে আজি ফুজো লাগা লাস্ট রিয়েল টাইম ট্রাফিক আপডেটস আপনি খান সবই ট্রাফিক লাগা সব নিয়ম মানি কিনা হেলমেট লাগাই কিনা সিট বেল্ট লাগাই কিনা ট্রাফিক জ্বলাব কারণে কই দিয়েছে আর আজি সাম লাগা রিয়েল টাইম ট্রাফিক আপডেটস দিয়া শুরু করব সাম তিন বাজে বেলা কিনা তো আপনি খান সবই শুনে থাকবে আর থ্যাংক ইউ সো মাচ ফর টিউনিং ইন টু আকাশবাণী কোহিমা My dear friends, we will continue with our request song. Aro yate ami kani ham tumhare hai sanam. Anurta Bodwal aro Udit Narayan Awaste. Huniya hobo etu film bra title song. Music disin Nikhil Vinay. Lyrics Samir. Aro etu ki tole Premojit Chakraborty request kora laga ki thake ase huni kena enjoy kori bi.

0: ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি খেলাবলৈ নেক্সট কলাৰ থাকি আছে। হেল্ল'
1: হেল্ল'
0: হেল্ল' কোন বোলা হে?
1: নমস্কাৰ
0: নমস্কাৰ দুৰ্গেশজী, অৰ একবাৰ
1: জি ছাৰ
0: ভিৰ চে
1: ট্ৰাই কৰ ৰহা থা লগ গয়া ফোন।
0: আরে ইয়ার, আপকা মতলব ক্যা ক্যা ক্যা সপনা থা কাল রাত কা?
1: কবি
0: কবি তো ফোন নহীঁ লগতা, আখরি তক ভি নহীঁ লগতা। আরে কবি কবি নহীঁ লগতা হে, ইতনা ট্রাই করনে সে ভি নহীঁ লগতা হে,
1: রাইট? জি স্যার।
0: ঠিক হে, বতাও আজ অর ফির কোন সা ওয়ালা গীত?
1: স্যার আজ ফিল্ম হিনা কা গানা শুননা
0: হে। হিনা? ওকে।
1: হিনা কা চিঠি লেনি।
0: হিনা কা চিঠি লেনি তার্ট। ওকে, অর কিসি কো দিদি কে কানা যাওঙ্গা?
1: सर मेरी फैमिली के जो मेंबर्स थे, राजेशन नागनपुरे
0: जी,
1: वंदना भावना बिंदु गोलू सचिन भाई, बाबू दिव्यांश
0: जी, बाबू दिव्यांश का, बाबू दिव्यांश का आवाज सुनाई देता है।
1: वो तभी खेल रहा है बाबू दिव्यांश।
0: ठीक है ठीक है ठीक है
1: बाबू।
0: सुनिए आपका रिक्वेस्ट सॉन्ग। थैंक यू सो मच
1: जी सर।
0: ओके बाय। My dear friends, once again, Durgesh Nakanpuri, Tailaka family members kalna tai nam lui thaki ase, aur thakan sob laga nam de to git honiya hobo Hina film ra Lata Mangeshkar waste. Music dise Ravindra Jain, lyrics Nakash Lalipuri.

এতিয়া IMD পৰা মন ডিষ্ট্ৰিক্ট কাৰণে ইটো পাংষ্টিন ওপৰতে ৱেডাৰ ফৰকাষ্ট কৰি কিনে ৰাখি দিয়া ওপৰতে পূৰাই দিয়া আছে। পহেলা ৱেডাৰ চুমেৰী এলাৰ্টে দিয়াটো হ'লে আকাশতে পাতল পাৰ্টলি ক্লাউডি কৰি কিনে দেখাই আছে আৰু দিন লগা টেম্পাৰেচাৰ 24-27 degrees Celsius, ৰাতি টেম্পাৰেচাৰ 20-21 degrees Celsius, বতৰ ৰিলেটিভ হিউমিডিটি 95-98% আৰু চামদে 64-80%। ৱেডাৰ ৱাৰ্নিংছ ডে দিয়া দৌলে আকাশতে পাতল ক্লাউডি কৰি না দেখা হিচাপে বৰষুণপানী পৰীয়া সময় থাণ্ডাৰ ষ্টৰ্ম আৰু লাইটনিং একেলগত স্কুৱেল ইটোপি মিলি কিনে বৰষুণপানী পৰীয়া হ'ব এনেকা ঠিকাই আছে। জেনেৰেল এডভাইজৰীতে কোৱাটো হ'লে বৰষুণপানী পৰীয়া এনেকা মৌচুমতে খেতি পাকানতে যদি আমাখান পোক পোকা মৰাবলীলা পেষ্টিচাইডছ নহ'লে বা দোচৰা কেমিকেল ফাৰ্টিলাইজাৰ্ছ খান এইটো খান তো দি কিনে যাই থাকি আছে বোলে এইটো খানকে একবাৰ ৰখাই কিনে নাটি কিনে থাকিবলৈ লাগে। মকাই ওলাই থকা এইটো খান গাছ খানকে হ'লে টান খুৰি পাম্বু নিচিনা খানকে লৈ কিনে গাছকে ছাপৰ্ট কৰি কিনে ৰাখি দিবলৈ লাগে আছে আৰু বিনছবিলাক নহ'লে বা ৰুচিৰ পৰা ওলাই থকা গাছবিলাক খান্দিবি এনেকা বেম্বুবিলাক পৰা দান কৰি খাৰা কৰি কিনে ৰাখিবলৈ ছাপৰ্টটো দিবলৈ লাগে। চাত চব্জি খেতি পাকান দে হ'লে এতিয়া লগা মৌচুমটি আমাখান অৰ্গেনিক মাল্চ মানে আমাখান চুকা পাতাবিলাক চুকা ধান গাছবিলাক খান এইটো খান লৈ কিনে ভেজিটেবল চাত চব্জি লগা খেতি কৰি থকা পিছনা জেগাতে দি কিনে যাবলৈ লাগে আছে। ইটোৰ পৰা নৰম মাটি খানকে বৰষুণপানীৰ পৰা লৈ নাযায় কিনে ৰখাই দিব পাৰে আকৌ মাটিকেবি এনেকা ভাল পৰা যতন কৰি কিনে যাই দিব পাৰে আছে। SMS এডভাইজৰীতে কোৱাটো হ'লে এনেকা বৰষুণপানী পৰীয়া এনেকা মৌচুম ঠিকা হিচাপে আমাখান পাকি লৈ কিনে থকা টেঙা ফুল খান নহ'লে বা চাত চব্জি বিলাক খানটো বৰষুণপানী নাপৰীয়া দিন চাই কিনে জলদিৰ পৰা ওলাই লবলৈ লাগে আছে। ক্ৰপ স্পেচিফিক এডভাইজৰীতে কোৱাটো হ'লে এতিয়া লগা মৌচুমতে ধান খেতিতে নৰম গাছ খানকে ট্ৰান্সপ্লাণ্ট কৰি কিনে যা ঠিক সময় হৈ যায় এতিয়া সময়তে বৰষুণপানীৰ পৰা নৰম গাছকে ৰূপাই কিনে থাকেকে লৈ নাযাবলৈ লগা হিচাপে কিচিম তাৰিকা খান জ্বলাই কিনে এইটো খেতিকে চাই থাকিবলৈ লাগে। হৰ্টিকালচাৰ স্পেচিফিক এডভাইজৰীতে কোৱাটো হ'লে আমাখান এতিয়া আদোৱা লগা খেতিতে আটোৱা ৰূপাই কিনে থকা লগা জেগা ওচৰতে মাটিকে নৰম কৰি কিনে আকৌ ৰাখি দিবলৈ লাগে আছে। ইটোৰ পৰা ৰাইজমছ নৰম আদোৱা বীজন ওলাই থকা এইটো খান চবকে আকৌ মাটিৰ পৰা পোন কৰি না ৰাখি দিব পাৰে আৰু ৰুচি মাটিৰ ভিতৰতে যাই থকা কিবি এইটো ঠিক পোন কৰি কিনে ৰুচিকে মাটিৰ ভিতৰতে যাই দিবলৈ পাৰে আছে। পানী নালা এইটো খান বি বনাই ৰাখি দিবলৈ লাগে আছে। হাবি নালাগীয়া খান এইটো খান কিবি উঠাই পেলাবলৈ লাগে। নালাগীয়া মৰি যাই কিনে থকা য়েল' ৰং হৈ কিনে থকা পাতাবিলাক খান নহ'লে বা গাছ এইটো খানকে কাটি লৈ পেলাবলৈ লাগে আছে। কলকাছে আৰু তাৰো খেতিতে হ'লিবি এতিয়া লগা এনেকা বৰষুণপানী পৰীয়া আৰু গৰম মৌচুম হা একেলগত আমাখান পাতাবিলাক খান্দিবি ফাংগেল লিফ ব্লাইট খান নিচিনা এইটো খান পোকা খান পোহে লৈ কিনে থাকি যায়। এইটো খান গিবি চাই কিনে পোকা খানটো ওলাই পেলাই দিবলৈ লাগে আছে আৰু মৰাই দিবলৈ লাগে। অৰেঞ্জ খেতিতে হ'লে এতিয়া লগা মৌচুমতে আমাখান গাছ জেগা দে পানীকে বেছি পৰা গীলা কৰি কিনে ষ্টেগনেণ্ট কৰি কিনে জমা কৰি নাৰাখিবলৈ লাগে। এইটো কাৰণে পানী নালা ঠিক বনাই কিনে পানীকে এতিয়া লগা মৌচুমতে পলাই দি ৰাখিবলৈ লাগি আছে। লাইফ ষ্টক স্পেচিফিক এডভাইজৰীতে কোৱাটো হ'লে এতিয়া লগা মৌচুমতে গাহৰি খানকে হ'লে বেমাৰী কিচিম পৰা লাগি কিনে যাই থাকে আৰু এইটো নিচিনা আমাখান কাউৰী ফালি থকা কিষাণ খান

প্ৰগ্ৰেম আগে বঢ়াই আছে আৰু প্ৰগ্ৰামত এইবাৰ দুচৰা গীত কাৰণে লিখি কিনে পঠাইছে চৰাই ডিউ সোণাৰী আসাম প্ৰ ভাইকন মুণ্ডা আৰু তাৰ পৰা পচন্দ কৰিছে গুপ ফিল্ম কি গীত গাই আছে কবিতা কৃষ্ণমূৰ্তি অলকা য়াগ্নিক আৰু কুমাৰ চানু লগা বাস্তে আৰু তাৰ পৰা এইটো গীতটো ডেডিকেট কৰি দিয়াছে দুৰ্গেশ নাগনপুৰী আমাল বসুমতাৰী বিমল বসুমতাৰী অঞ্জলি বসুমতাৰী রমেশ পাত্র রুনু পাত্র লাকি বীরেন হান্সি চুবা কে জমির আর শুনে থাকা সব বিলাককে ডেডিকেট করে কিনা মাং করেছে তো শুনব গুপ ফিল্ম কি গীত।

0: soft soccer health centers day bp laga free check up treatment aro kau phal thakibo laga modop ti ase bp laga kunba sawal thakile toll free number 1-800-116-666 call koribi
1: bp haribo desh jitibo
2: kuchu jankari ntep bar di ase
3: এইটো আকাশবাণী এফ এম ট্ৰাইকোপন 110 মেগাহৰ্টজ শুনি থকা সববিলাক আপোনাৰ খান সবকে আকৌ স্বাগত কৰি আছে হিন্দী ফিল্মী গীত প্ৰগ্ৰামটি আৰু প্ৰগ্ৰামত সবচে পহিলা আপোনাৰ খান শুনিবলৈ পাব লাভ কে লিয়ে কুছ ভি কৰেগা ফিল্ম কি গীত গাই আছে উদিত নাৰায়ণ আৰু সুনিধি চৌহান